0: गिलास तुम कुफा भी
1: पूर्ति जाती तान राजा शांति मनाप चाहूं खीरेनी ना चिती कुल कूली मनाप चानी बावोका माची आम लाफन रेता रेता ना आम लाफन यारा सोशियाली ना आम लाफन यारा पासालामाना रेता रेता
2: ये चेरम बावोक Jero fawoki si manau sabaca marna, si manau sabaca lainga lainga, manau sabaca marni. Si si tu tu ti tan rasa na urusan. Afto na ur so so tu kunwe so normal lah so ni tu si manau fanapina ni manteni fanapina leca fanapina tan rasa na urusan ni. Kesau iso manau sabaca normal lah iso. Tu na satu so. Antalo bana retna sao
3: pe titandra jana marni satria manoana ny firenena manoana sao Madagasikara sao dia tin marina ve ny tandrazana fa raha ohatra tsy nanoana sao izy dia mety tsy tin tandrazana izy le mpanao politika sasany tsy hita mihitsy zao a ireny ny hitako hoe tsy tia tandrazana izy matoa tsy hita amin'izao sarotra zao nge ny tokony fanampiana izao zao zao zao ny tokony fanampiana malagasy mihitsy zao Surtout fa reny mpitondra mpanjakana le retraretra le mpanao politika dia amin'izao fotoana sarotra zao tokony fanampiana fa matoa izy tsy hita dia mety tsy titanydrazanydrazana
4: anao firesaky tina mpitondra mpanjakana tokony iray zao nyke mahantra zao ny tamin'nyity dia ty narakoaniny verivery fotsinyeny zao ve dia inona ny diteny zao e
5: miarony zoomy malagasy
0: Sauta tumbukula, sauta tumbukuvavi.